ৱাৰ লিচনাৰ্ছ কাৰণ প্ৰগ্ৰাম চেষ্ট কৰিবলৈ টাইম হৈ আছে। এইটো কাৰণে প্ৰগ্ৰাম চেষ্টি শুনিব আপোনালোকে কুমাৰ শানু আৰু দিৱাকী পণ্ডিত লগা ৱাস্তে আছে। ফিল্ম আছে কবি হা কবি না। গীত লিখা হৈছে মজৰু চুলতানপুৰী আৰু মিউজিক দিয়া হৈছে যতীন ললিত। আৰু এইটো গীত লগতে প্ৰগ্ৰামটো চেষ্ট কৰি হ'ব, কিন্তু সময় 10:20 হোৱালৈকে আপুনি গান শুনি হ'ব ৱৰ্ল্ড নিউজ। তাৰপাছতে 10:30 পৰা 11 তক আছে আকৌ ৱেষ্টাৰ্ণ মিউজিক প্ৰগ্ৰাম, ডেট ইজ আৰ জেষ্ট চইচ। আৰু তাৰপাছতে ৱুমেন টাইম প্ৰগ্ৰাম আছে 11:00-11:30 তক। আৰু মই আকৌ আপুনি কাৰণে লগ কৰি হ'ব 11:30 উইথ মোৰ হিন্দী ফিল্ম ছংছ, ডেট ইজ এছ এম এছ ৰিকুৱেষ্ট লাইভ ফোন ইন প্ৰগ্ৰাম আছে। আপুনি এখন ফোন কৰি কিনে মইকে কণ্টেক্ট কৰিব পাৰে আৰু কণ্টেক্ট কৰি আপুনি কি গানা ভাল লাগে এইটো হিচাপে মই আপুনি কাৰণে গানাটো বজাই দিয়া হ'ব। চ' ওৱান্স এগেইন ভেৰি গুড মৰ্ণিং এণ্ড সবকে উইচ কৰি আছে, হেভ এ ৱাণ্ডাৰফুল ডে'।

0: हेलो।
1: हेलो
0: ओ
1: हेलो सर।
0: हेलो हेलो, शिकारी
1: हाँ
0: रोपार ना?
1: ओ कडम कडम
0: काडम काडम किनी का से
1: भार से सर
0: भाला से ना?
1: एक कम बिली पूरा जो इन स्नैप
0: ओके
1: करो में दूर करो
0: ओके
1: करो
0: ओके।
1: ना। अच्छा मैं एक बात कम सर, तो गैंगस्टर तो ऐसा नहीं कि जाली जुबिन करे।
0: হয় গেংস্টার তো আছে তো।
1: আচ্ছা আচ্ছা সেইটো বজাবি আৰু। আমাৰ বন্ধু আছে ৰজনী বৰা আছে,
0: ওকে
1: বকুল বৰা আছে, আৰু মই দোষ যোগেন্দ্ৰ ৰম্পী,
0: ওকে
1: আৰু ভাইকো মুণ্ডা, বীৰেণ হামছে,
0: ওকে
1: আৰু ৰণেত পত্ৰ,
0: ওকে
1: কমল মস্তাৰী, আৰু বোকা বোকামী,
0: ওকে
1: অঞ্জলি মস্তাৰী, মাই ভাই ৰীতা ৰং হাংপি,
0: ওকে
1: আৰু বীৰেণ হান তেৰণ, সুনীল থাংচ, আৰু ইমানে চাৰে আৰু আপুনি আৰু
0: ওকে থেংক ইউ থেংক ইউ। জুবিন গাৰ্গ লাগা না?
1: আচ্ছা জুবিন গাৰ্গ বলা
0: ইয়া আলি।
1: আচ্ছা ঠিক আছে চাৰে কাৰম
0: অঁ কাৰম কাৰম বাজাই দিব, ঠিক আছে দে।
1: হয়
0: এইটো একটা কমার আই মিন ট্রাফিক আপডেট আছে, তো পুরী দিয়া পিছিয়ে আপনি লাগানা বাজাই দিব দে।
1: আচ্ছা ঠিক আছে স্যার।
0: ওকে ওকে।
2: FM Dragoban
3: 103 MHz
2: News, music and entertainment.
3: This is FM Dragoban
2: FM 103 MHz
0: এইটো আকাশবাণী কহিমা এফ এম ট্ৰাগপান 103 মেগাহৰ্টজ পৰা প্ৰগ্ৰামবিলাক দি থাকে আনি আছে। এতিয়া ৰিয়েল টাইম ট্ৰেফিক আপডেট আনি দি আছে কহিমা টাউন লগা মনখলাৰ পৰা লৈকে পি এইচ কিউ জংচনটো কৰিলে এতিয়া নৰ্থ বাউণ্ড ডেট ইজ নিশ্চয় জাহখান হ'লে মদিৰেত আছে, আৰু চাউথ বাউণ্ড যোনখন ওপৰ আহি আছে সেইটো হ'লে লাইট আছে কইনা জনাই দি আছে। কিন্তু আপুনি অল্টাৰনেট ৰুট আলাগ ৰাস্তা চলাবলৈ মন আছে কৰিলে অল মিনিষ্টাৰ্ছ হিল টু জেল কলনী এইটো ৰাস্তা চলাব পাৰে। পি এইচ কিউ জাংচন পৰাৰ লৈ কিনা মেজৰ জাংচন তো কৰিলে এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটা টিভি লাইট আছে ট্ৰাফিকটো। কিন্তু আলাগ ৰাস্তা চলাবলৈ মন আছে কৰিলে পাৰামেডিকেল টু টি মডেল টু আই জি এইটো ৰাস্তা চলাব পাৰে, নহ'লে লেডি মাইলছ ৰোড এইটো ৰাস্তা চলাব পাৰে। টি চি বি গেট পৰাৰ লৈ কিনা ৰাজু পইণ্টক কৰিলে এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটা টিভি লাইট আছে। কিন্তু আপুনি কাৰণ আলাগ ৰাস্তা চলাবলৈ মন আছে কৰিলে টি চি বি গেট টু ৰাজু পইণ্ট চলাব পাৰে, নহ'লে বক্স কাটিং টু এন এইচ এ কে টু চেঞ্চেছ পইণ্ট চলাব পাৰে, নহ'লে ফুলবাৰী টু খচিজে গ্ৰাউণ্ড টু ৰাজু পইণ্ট এইটো ৰাস্তা চলাব পাৰে। ৰাজু পইণ্ট পৰা লৈ কিনা চেঞ্চেছ পইণ্টক হ'লে এতিয়া নৰ্থ বাউণ্ড হ'লে লাইট আছে আৰু চাউথ বাউণ্ড হ'লে মদিৰেত আছে। কিন্তু আলাগ ৰাস্তা চলাবলৈ মন আছে কৰিলে চেঞ্চেছ পইণ্ট টু এন এইচ এ কে এইটো ৰাস্তা চলাব পাৰে। হাইস্কুল জংচন পৰা লৈ কিনা চেঞ্চেছ পইণ্টক হ'লে এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটা টিভি লাইট আছে। কিন্তু আলাগ ৰাস্তা চলাবলৈ মন আছে কৰিলে বিলিগ্ৰাহাম ৰোড টু ডি বি এছ চলাব পাৰে, নহ'লে হাইস্কুল জংচন টু টি মডেল ৰোড এইটো ৰাস্তা চলাব পাৰে। আৰু এন এইচ এ কে জংচন পৰা লৈ কিনা চেঞ্চেছ পইণ্টক হ'লে এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটা টিভি লাইট আছে ট্ৰেফিকটো। কিন্তু আপুনিখন আলাগ ৰাস্তা চলাবলৈ মন আছে কৰিলে টি চি বি গেট টু ৰাজু পইণ্ট এইটো ৰাস্তা চলাব পাৰে। এইটো থাকিছে ট্ৰাফিক আপডেট এতিয়াৰ কাৰণে মৰ্ণিং কাৰণে। কিন্তু ট্ৰাফিক আপডেট আকৌ আনি দিয়া হ'ব চাম 3 বজাৰ পৰা লৈ কিনা।
2: WFM Dragoban
3: 103 MHz
2: News, music and entertainment.
3: This is FM Dragoban
2: FM 103 MHz.
0: গুড আফটাৰনুন এণ্ড ৱেলকাম বেক লিছনাৰ্ছ, এইটো আকাশবাণী কহিমা এফ এম ট্ৰাকপান 103 MHz পৰা আপোনালোকে প্ৰগ্ৰাম শুনি আছে, ডেট ইজ লাইভ ফোন ইন প্ৰগ্ৰাম। তো নেক্সট গানাৰ কাৰণে অলৰেডি কৈ দিছে, এইটো কাৰণে নেক্সট গানা শুনি ল'ব। এতিয়া জুবিন গাৰ্গ লগা ৱাষ্টে আছে, ফিল্ম আছে গেংষ্টাৰ।

para rakhigene bacha ulabo karone talaga anda khan to tray itu khan logote he rakhide tray bitor ekta de rakhibo tate pani hodai jai thaka flowing water koi thaka jagate rakhibole dorkar hoi thake yate sack fry nohole bi swim up fry inga koi thaka frp tanks itu kisiman cholai gene he trout fish itu ke hedge kuria ekta ase কিন্তু এইটো হেচিং টাইম দিবি পানীটো সদায় বহা দাবাতে ৰখা এইটো নহয়গেনে ফ্লোৱিং ৱাটাৰ চিষ্টেমতে থাকিবলৈ জানা ইয়াতে পৰা দেখি পাই এইটো খানকে অভাৰ হাউচ কৈ কিনেহে মাটি থাকে আন্দা খান আনি কেনে ইনকিউবেশ্যন নহ'লেবি হেচিং এইটো টাইমতে কেনেকা কৰিব লাগে ক'লেতো অভাৰ হাউচ কৈ থকা এইটো খানটো ইনডোৰ ষ্ট্ৰাকচাৰ বি হ'ব পাৰে নহ'লেবি হেচিং ট্ৰেজ ড্ৰটছ নাৰ্জাৰী ট্ৰেংছ আৰু ৰিয়েৰিং টেংকছ এইটো খান আনি কেনেহে যোন জেগাতে পানী সদায় বেৰাই থাকে ৱাটাৰ ফ্ল' জেগা আছে এইটো খানতেহে ৰাখি কেনে আন্দা খানটো আনি কেনে তাতে ৰাখি কেনে বাচ্চা ওলাবলৈ কাম খানটো কৰি থাকে এইটো কাম ভাবিয়া সময়তে হেচিং ট্ৰে এইটো খানটো বেছি পালিব নহ'লে বি ডাঙৰ হিচাপতে যাব গ'লে এইটো বি এটা কথা আছে কিন্তু এতিয়া জানকাৰী পৰা বেছি পাওঁতো হেচিং ট্ৰে খানটো 50x40x20 cm এইটো খানটো বেছি চলাই দেখে এইটো জেগাতে কিমান আণ্ডাটো ফাৰ্টিলাইজ কৰিব পাৰে ক'লেতো 10,000 আণ্ডাটো ইয়াতে ফাৰ্টিলাইজ কৰিবলৈ পৰা জানকাৰী পৰা পাই আছে আৰু বি ৰেক্টেংগুলাৰ ট্ৰফ কৈ থাকে এইটো হ'লেতো 220x50x30 cm ইমানটো লাগি থাকে এইটোতো চাৰটা ট্ৰে নিচিনা নহ'লে বি যোন জেগাতে 40,000 ফাৰ্টিলাইজ এগছ ৰাখিব পাৰে এইটো হিচাপতে বনাবলৈ পাৰা এইটো বি এটা আছে আৰু বি এটাটো নাৰ্জাৰী টেংক কৈ কিনে থাকে এইটো কেনেকুৱা এটা হ'ব লাগে ক'লেতো 2.0x0.5x0.60 মিটাৰ ইমানটো কৰিব পাৰে এইটো জেগাতে কিমান ফ্ৰাই আণ্ডা খানটো কৰিব পাৰে আছে ক'লেতো 40,000 ইমানটো আণ্ডা পৰা বাচ্চা ওলা কামটো কৰিবলৈ পৰা জেগা এনেকুৱা এটা আছে ৰিয়েৰিং টেংক আণ্ডা পৰা বাচ্চা খান ওলাই দিছে তো পালিব লগা জেগা খান বি কোনোবাটো ইটো হিচাপতে যাই আছে 2.0x1.5x0.75 মিটাৰ এইটো খান জেগা ৰাখিয়ে তাতে কিমান সৰু বাচ্চা খানকে পালি ৰিয়েৰিং টেংকটো ৰাখিয়ে গ'লেতো ফিংগাৰলিংছ কৈ থকা সৰু মাছ খান ইমানটো ৰাখিবলৈ পৰা জেগা খান বি ভাবিবলগীয়া দৰকাৰ আছে ব্ৰুট ষ্টক কৈ কিনে ইয়াতে নিয়ম এটা বি আছে এইটো হ'লেতো মাছ মতাৱালা আৰু মাইকীৱালা মাছ এইটো খানটো ছেগ্ৰিগেটেড তাখানকে আলা কৰি কিনে 2 মহিনা ইমানটো ৰাখিবলগীয়া এনেকুৱা এটা আছে তাখানকে ৰাখিয়া সময়তে ডেন্সিটিটো 5-10 kg ইমানটো ৰাখিবলৈ পাৰে আছে ট্ৰট এইটো মাছ এইটো খানটো হ'লেতো স্পাউণ্ডটো নেচাৰেলিটো একুৱাকালচাৰ চিষ্টেমতেহে ৰাখিব লগা দৰকাৰ এটা আছে কিন্তু এইটোতো এনেই বি বুজিব লাগে তো দুইটা মেল মাছ পৰা এটা মাইকী মাছকে যোগাৰ কৰিবলৈ জুৰিব লগা হিচাপতেহে ৰাখিবলগীয়া মন দি ৰাখিবলগীয়া আছে যেতিয়া ব্ৰিডিং ছিজন হৈ থাকে এইটো টাইমতে ফিমেল মাইকীৱালা মাছ এইটো লগা বডিটো চাবলৈতো ৰাউণ্ড হৈ থকা তাৰ লগা বডি শ্বেপ বি আলাগ চাবলৈ এপিৰেঞ্চ এইটোতো ৰাউণ্ড বডি হৈ থকা ইয়াতে পৰা বি বুজিবলৈ পাৰে তাহান লগা ব্লটত নহ'লে বি ছফ্ট বেলি এইটো খানটো ছোৱালেন মানে অলপ ফুলীয়া নিচিনা আৰু লাল নিচিনা দেখি থাকে মতা খানটো হ'লেতো কেনেকুৱা দেখি যায় গ'লে তাহান চাবলৈ ডাৰ্ক আৰু ডাল এপিৰেঞ্চ এনেকুৱা দেখি থাকে তাহান লগা স্নট এইটো খানতে লাৰ্জ পইণ্টত নহ'লে বি হুকড লৱাৰ জ' এনেকুৱা বি দেখিয়ে আৰু উজিং মিল্ক কৈ কিনে ছেমিনেল ফ্লুটছ তাহান লগা জ' খান পৰা পানী বগা নিচিনা ফ্লুইড নিচিনা এনেকুৱা বি ওলা দেখি পাই যায় তো এইটো সময়তে তাহানকে ব্ৰিডিং নহ'লে বি মেটিং ছিজন আছে কৈ কিনে সেই বুজি কিনে আলাগ কৰি কিনে দুইটা মতা আৰু এটা মাইকী এইটো হিচাপতেহে ৰাখিবলগীয়া দৰকাৰ আছে এইটো টাইমতে তাহানকে খা লোৱা ফুড আৰু ফিডিং এইটো খানকে চাইছে গ'লেতো তাহানকে গাঁও বাল তাকৰা থাকিবৰ কাৰণে দানা খান দিবলগীয়া হৈ যায় আৰু তাহানকে খেলা সময়তে খালী খেলাই আছে এইটো নহয়গেনে কোৱালিটি ছিড প্ৰডাকশ্যন হ'বৰ কাৰণে তাহান লগা গাঁৱটো যতন কৰিবলগীয়া

Well, yes, my dear listeners, আপুনি খান শুনি আছে আকাশবাণী কহিমা এফ এম ট্ৰাগোপান 103 মেগাহৰ্টজ তে আপোনাৰ খান লগা মন পচন্দ এছ এম এছ ৰিকুৱেষ্ট প্ৰগ্ৰাম। আৰু এতিয়া দুচৰা মেছেজ আহি দিয়া হৈছে, এইটো আছে, ইটছ মি আচি জমিয়াৰ এণ্ড আৰ জে ভেৰনিকা, আই লাভ এফ এম ট্ৰাগোপান ভেৰি মাছ, চ' প্লিজ প্লে মাই ৰিকুৱেষ্ট চং পেহলা নচা ফ্ৰম জো জিতা ৱহি সিকন্দৰ। আচি জমিয়াৰ, থেংক ইউ চ' মাছ, আজি ৰাতি লগা প্ৰগ্ৰামটো আপোনাৰ বি সামিল হৈছে। এতিয়া যাই কিনা শুনিব আমি খান সব জো জিতা ওহি সিকন্দর, পেহলা নশা উদিত নারায়ণ আর সাধনা সরগম লগা বাস্তে।

110 MHz SMS request program show. আৰু এতিয়া দুচৰা গীত কাৰণে মাংকুৰি কিনে আহি দিয়া হৈছে ৰকবিলে মেথা ফ্ৰম ফৰ্ট মাইল ডিপুপাৰ লিখি আছে আজি ভি প্লিজ প্লে এ চং দিল এনি চং ডেডিকেটেড টু অমল বসুমাত্ৰী বিমল বসুমাত্ৰী সুনীতা বসুমাত্ৰী অঞ্জলি বসুমাত্ৰী ৰাজেশ কুমাৰ বীৰেণ প্ৰেমিকা ৰমেশ তিৰুপতি হিতেন্দ্ৰ দাস বাইকন মন্দিৰা আচুবা কে জমিয়ে ৰমেশ পাত্ৰ আখুজো চপি ব্ৰাদাৰ্ছ জিতেন্দ্ৰ ৰংপি শিখাৰি ৰংফা দেৱাশিষ হাজৰিকা সুনীল পাংশ আৰু অল দি আৰ্টিষ্ট কৈ কিনা দি আছে তৰ কবিলে মেথা আহিবি যাই কিনা আপোনাৰ লগা দিল ফিল্ম লগা গীত এটা খুচি এটা বজাই দিবি কৈ আছে এইটো কাৰণে মই বজাই দিয়া হোৱা আছে মুঝে নিন্দ না আই আৰু না অনুৰাধা পটৱাল আৰু উদিত নাৰায়ণ লগা আৱাজতে

0: जानकारी के लिए नजदीकी आयुष्मान आरोग्य मंदिर जाएं। स्वास्थ्य एवं परिवार कल्याण मंत्रालय द्वारा जनहित में जारी।
1: Well, well, well, my dear listeners, good evening. आरो एक बार फिर से स्वागत करी दिया हुआ से सब मनु हुने ठका खान के आकाशवाणी कोहिमा FM ट्रक बैंड 103 मेगाहर्ट्ज दे। इतिहास हमें हुई से 9 बजे के ना 36 मिनट हुई जैसे आरो इतिहास मिखान लगा शाम लगा आखरी मिनट टिप पुंछी जाए हुआ से इतिहास मिखान लगा पुराने गीत फिल्म गीत प्रोग्राम आने दिया हुआ से मैं इतिहास आरो বেশি টাইম নালই কিনা জলদি পড়া শুরু করে দেওয়া হয়েছে। পহেলা গীত আনি দিয়েছে চোরি চোরি চুপকে চুপকে ফিল্ম লাগা গীত, নাম আছে দিওয়ানা হে ইয়ে মন। সনু নিগম আর আলকা ইয়াগনিক লাগা বাস্তে মিউজিক দেওয়া হয়েছে অনু মালিক আর লিরিসিস্ট আছে সমীর। ওয়েল মাই ডিয়ার লিসনার্স, আপনি খান যদি আপনার খান লাগা মেসেজেস কোনো বাকি হাই কবলে মন আছে, নহলে বা আজি লাগা শান্তে সামিল হবলে মন আছে কইলে জি হইলবি এনেকা করবি। নম্বর আছে 9436805333। ওয়েল তো ইচ্ছা কারণে আমি কাল লাগা গানা পুরানি গীত শুরু করে দেওয়া হয়েছে।